0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই ভিতৰত আছে বাতৰি ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি, কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনত 2,500 কোটি টকাৰ এটা নতুন প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নৰকাসুৰ পাহাৰৰ পৰা চিকিৎসা মহাবিদ্যালয়খন নামনি অংশত থকা মহাবিদ্যালয় প্ৰেক্ষাগৃহৰ ওচৰলৈ স্থানান্তৰিত কৰাৰ নতুন পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদ হেমেন দাসৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
1: জি এম চি এইচত কেইবাটাও নতুন প্ৰজেক্ট আহি আছে আৰু এতিয়া আমাৰ জি এম চি এইচত প্ৰায় 2,500 কোটিৰ ডাঙৰ প্ৰকল্প এটা কাম আৰম্ভ হৈছে এক প্ৰকাৰ। জি এম চি এইচৰ ওপৰৰ পৰা অডিটৰিয়ামলৈকে আমাৰ কলেজখন নমাই অনাৰো পৰিকল্পনা আছে। মই ভাবোঁ যে মাটি লাগিলে আমি উঠাই দিব পাৰিম। আপোনালোকে জানেই যে এভিকশ্যনৰ কথা ক'লে বহুতে ভাল পায়, বহুতে বেয়া পায়, গতিকে মিলা মিছা কৰি কৰি থাকিব লাগিব। বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাস ডাঙৰীয়া অসুস্থ হৈ গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। বাথৰুমত যাওঁতে পৰি পেলাই ভৰিখনত আঘাত পাইছিলে। গুৱাহাটী মেডিকেল কলেজত তেখেতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয় আৰু এতিয়া খুব ৰিকভাৰী কৰি আছে। 3-4 দিনত তেখেতক ৰিলিজো দিব। মই চৰকাৰৰ ফালৰ পৰা এগৰাকী নাৰ্ছ তেখেতক অন্ততঃ অহা 6 মাহ তেখেতক চাই থাকিবৰ কাৰণে, লগতে ফিজিঅ'থেৰাপিও লাগিব। প্ৰতিটো দিনে গৈ তেওঁ ফিজিঅ'থেৰাপি কৰিব পাৰে, তাৰো মই ব্যৱস্থা কৰিব কৈছোঁ।
0: ৰাজ্যৰ আন্তঃগাঁথনি খণ্ডত পৰৱৰ্তী 5 বছৰত 1,50,000 কোটি টকাৰ বৃহৎ বিনিয়োগ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডঃ শৰ্মাই কয় যে অহা 5 বছৰত ৰাজহুৱা পথ আন্তঃগাঁথনি উন্নীতকৰণ, চৰকাৰী বিদ্যালয়, নগৰীয়া কেন্দ্ৰ আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নীত কৰাৰ লক্ষ্য লোৱা হৈছে। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ শেহতীয়ামানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰভাৱিত প্ৰতিগৰাকী লোকৰ পুনৰ সংস্থাপন আৰু জিলা 4খনৰ হেৰুৱা স্বাভাৱিক ছন্দ উভতাই অনাৰ বাবে চৰকাৰে চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক চৰকাৰে আগবঢ়াই নিব। তেওঁ বান প্ৰভাৱিত লোকসকলক গৃহ ঋণ, শিক্ষা ঋণ, যান বাহন ঋণৰ কিস্তি পৰিশোধৰ ক্ষেত্ৰত ছমাহলৈ সকাহ দিয়াৰ কথাও উল্লেখ কৰে। বান

0: অভাৱগ্ৰস্ত লোকসকলে এবছৰলৈ মাটিৰ খাজানা দিব নালাগে বুলিও তেওঁ কয়। ৰাজ্যত বাল্যবিবাহ সম্পৰ্কীয় 12,194টা গোচৰ ৰুজু হোৱা বুলি উল্লেখ কৰি ডঃ শৰ্মাই 1 নৱেম্বৰৰ পৰা এমাহৰ বাবে বাল্যবিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আপোচবিহীন অভিযান চলাব বুলি জানিবলৈ দিয়ে। তেওঁ কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, খুমটাই, বৰখলা, চাবুৱা আৰু লাহোৱাল এই 8খন নতুন সমজিলা গঠনৰ কথা ঘোষণা কৰে। ডঃ শৰ্মাই কয় যে চৰকাৰে পৰৱৰ্তী 5 বছৰত 3.5 লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ আইনী মালিকীস্বত্বৰ অধিকাৰ প্ৰদানৰ বাবে কাম কৰিব। ৰাজ্যৰ 40টা ৰাজহ চক্ৰত 3 প্ৰজন্ম ধৰি বাস কৰা লোকেহে ভূমি কিনা বেচা কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ব্যৱস্থাই থলুৱা লোকৰ অধিকাৰ সুদৃঢ় আৰু ভূমি অধিকাৰ সুৰক্ষিত কৰিব। ডিচেম্বৰত মিছন বসুন্ধৰা 4ৰ্থ পৰ্যায় আৰম্ভ হ'ব বুলিও তেওঁ সদৰী কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে কালি দেশৰ 80সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। নাগালেণ্ডৰ কোহিমাত থকা ৰাজ্যখনৰ সচিবালয়ত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী নেইফিউৰিঅ'ই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা যুঁজৰ সেনানীসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। ভাৰতে গণতান্ত্ৰিক, শক্তিশালী, সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ দিশত সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ বাবে তেওঁ জনসাধাৰণক আহ্বান জনায়। সাম্প্ৰতিক সময়ত বাৰিষাত অহা ভূমিস্খলন আৰু মন জিলাত আকস্মিক বানৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বানত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এটা আন্তঃ মন্ত্ৰালয় দলে সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াৰ বুজ ল'বলৈ ৰাজ্যখন ভ্ৰমণ কৰিছে। মিজোৰামতো কালি স্বাধীনতা দিৱসৰ কাৰ্যসূচী উলহ মালহেৰে আয়োজন কৰা হয়। আইজলত আয়োজিত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী লালডুবোমাই এখন আত্মনিৰ্ভৰ আৰু উন্নত মিজোৰাম গঢ়াৰ বাবে প্ৰয়াস চলাবলৈ সকলোকে আহ্বান জনায়। ত্ৰিপুৰাতো কালি দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উপলক্ষে ৰাজ্যপাল ইন্দ্ৰ সেনা ৰেড্ডী নাল্লুৱে দেশৰ স্বাধীনতা যুঁজৰ সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ আজি পুৱাৰ ভাগত আগৰতলাৰ এলবাৰ্ট এক্কা স্মাৰক উদ্যান, গান্ধীঘাট আৰু আৱৰ্ত ভৱনত শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ তৰ্পণ কৰে। তদুপৰি ৰাজ্যখনৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত সংগীতানুষ্ঠানত 1,300গৰাকী ছাত্ৰ ছাত্ৰীয়ে বন্দে মাতৰম পৰিৱেশন কৰে। মণিপুৰৰ পশ্চিম ইম্ফলৰ প্ৰথম মণিপুৰ ৰাইফলছৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিঙে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। তেওঁ বিকশিত ভাৰত দৃষ্টিভংগীৰ অধীনত ৰাজ্যখনে গ্ৰহণ কৰা উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়ে প্ৰকাশ কৰে। মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে আজি লোকভৱনত আয়োজিত স্বাধীনতা দিৱসৰ চৰকাৰী অভ্যৰ্থনা কাৰ্যসূচীৰ আতিথ্য কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দেশৰ 80সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি গুৱাহাটীৰ লোকভৱনত এট হোম শীৰ্ষক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অসম আৰক্ষীৰ বেণ্ড, 58 GTC, শ্বিলঙৰ পাইপাৰ্ছ বেণ্ড আৰু গুৱাহাটীৰ ছেইণ্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মনোমোহা পৰিৱেশনেৰে এই অনুষ্ঠান মুখৰ কৰি তোলে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই স্বাধীনতাৰ 80 বছৰত গৌৰৱময় ক্ষণত ঐক্য, দেশপ্ৰেম আৰু ভাৰতৰ চিৰন্তন চেতনাৰে উদ্ভাসিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
1: ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়া আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়াত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে প্ৰতিটো বাসগৃহত উপস্থিত হ'ব। জনসাধাৰণে আজি মাজনিশা পৰ্যন্ত sc.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় পৰৱৰ্তী সময়ত অৰ্থাৎ কাইলৈৰ পৰা গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকপিয়লৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।
2: লোকপিয়ল আৰম্ভ হৈছে। লোকপিয়লৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়। এই লোকপিয়লত ভাগ লোৱা আৰু এই লোকপিয়লক সফল কৰা অসমবাসী ৰাইজৰ দায়িত্ব আৰু কৰ্তব্য। ইতিমধ্যে ছেল্ফ এনুমাৰেশ্যন পৰ্টেল আৰু আমাৰ গণনা প্ৰক্ৰিয়া 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চলি থাকিব। মই ৰাজ্যৰ জনতাক এই লোকপিয়লত

0: স্বতঃপুত ভাবে অংশগ্রহণ করবলৈ সিদ্ধান্ত লবলৈ মই আহ্বান জানাইছো। বহিরাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য করা প্রতিজন লোক একোজন গৌরবী অসমীয়া। রাইজৰ নিজৰ চেতনাৰে নিজৰ নিজৰ মাতৃভাষা লোকপিয়লত প্রকাশ করব। বড়ো, মিচিং, রাভা, তিওয়া সকলেও নিজৰ নিজৰ ভাষা নিশ্চিতভাৱে প্রকাশ করব।
1: কেন্দ্রীয় সরকারে এইবাৰৰ লোকপিয়লৰ বাবে ৪০টা প্রশ্ন নির্ধারণ করেছে। এই প্রশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতির মর্যাদাকে ধৰি জাতি সম্পর্কীয় প্রশ্নও অন্তর্ভুক্ত করা হৈছে। উল্লেখযোগ্য যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্রায় ৩ কোটি ১২ লাখ। সরকারি সূত্র অনুসৰি জনসংখ্যাৰ ১ কোটি ৫৯ লাখৰ অধিক পুৰুষ আৰু ১ কোটি ৫২ লাখৰ অধিক মহিলা। ঐতিহাসিক অসম চুক্তি সম্পাদিত হোৱাৰ ৪১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সদৌ অসম ছাত্ৰসন্থাই কালি লতাশিল খেলপথাৰত আয়োজিত এটা কাৰ্যসূচীত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে। কাৰ্যসূচীত ভাগ লৈ সদৌ অসম ছাত্ৰসন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আহ্বান জনায়।
2: ৪১ বছৰ হৈ গ'ল, কিন্তু অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ নহ'ল। আমি মনত খুব খং আৰু বেদনাৰে জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আনফালে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে ৪১ বছৰ হ'ল আৰু কিমান দিন লাগিব, আৰু কিমান দিনৰ ভিতৰত অসম চুক্তি ৰূপায়ণ হ'ব? কাৰণ এতিয়া অসমৰ পৰিস্থিতি সলনি হৈছে। অবৈধ বিদেশী নাগৰিকৰ সমস্যাই অসম আন্দোলনৰ সময়ত যিমান জটিল আছিল তাতকৈ বেছি ভয়াৱহ হ'ল। জনবিন্যাস পৰিৱৰ্তন হ'ল, মৌলবাদী সোমাল, অসমত বহিৰাগ্ৰাসন চলিছে। ইয়াৰ পিছতো কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰৰ সাহস আৰু সদিচ্ছাৰ অভাৱৰ বাবে অসম চুক্তি ৰূপায়ণ হোৱা নাই। অসমৰ জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা এতিয়া অমীমাংসিত হৈ আছে।
1: ইপিনে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই চুক্তিখনৰ অসম্পূৰ্ণ দফাসমূহ তৎপৰতাৰে ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিক আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি মন্তব্য কৰিছে। অসম চুক্তিৰ ৪১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জাতীয় স্বাৰ্থ, সাংস্কৃতিক স্বকীয়তা আৰু জনসাধাৰণৰ ন্যায্য অধিকাৰ সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। তেওঁ লগতে অসম চুক্তিৰ চেতনাক অধিক শক্তিশালী কৰি সুৰক্ষিত, সমৃদ্ধিশালী আৰু উন্নত অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। পৰৱৰ্তী বাতৰি শুনক নিৰূপমাৰ পৰা।
3: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীয়ে ২০১৮ চনৰ আজিৰ দিনটোতে শেষ নিশ্বাস ত্যাগ কৰিছিল। মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সমাধি সদৈৱ অটলত পুষ্পাৰ্ঘ নিবেদন কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত আজি ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত এছ চি দিল্লী মণিপুৰৰ এফ চি ৰেংদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বজাত আৰম্ভ হ'ব। কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত আজি সন্ধিয়া ৭ বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আই এছ এলৰ চেম্পিয়ন ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন হ'ব। কাইলৈ হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত মোহনবাগান জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদিনাই সন্ধিয়া ৭ বজাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি শ্বিলং লাজং এফ চিৰ সন্মুখীন হ'ব। ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টৰ আজি দ্বিতীয় দিনা ২ উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা ২৮৮ ৰাণৰ পৰা প্ৰথম ইনিংছৰ খেল পুনৰ আৰম্ভ কৰিব। প্ৰথম দিনৰ খেলৰ সমাপ্তিৰ পৰত কালি দেৱদত্ত পাডিকালে ১৩১ আৰু ঋষভ পণ্টে ২৭ ৰাণ কৰি খেলি আছিল। ইয়াৰ পূৰ্বে কে এল ৰাহুলে ৭৭ ৰাণ কৰা অৱস্থাত আঘাতৰ বাবে ইনিংছ আধৰুৱা ৰাখি স্বেচ্ছাই পেভিলিয়নলৈ উভতি যায়। ইয়াৰ আগেয়ে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয়। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ বেদেটি ক্ৰীড়া সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক বেডা গঞ্জু আৰু জৰ্জ হিল সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা কালিৰে পৰা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৮টা দলে অংশগ্ৰহণ কৰিব। কালি প্ৰতিযোগিতাৰ প্ৰথমখন খেলত তেজপুৰ এফ চিয়ে বিহালী এফ চি দলক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহত ওদালগুৰি, লখিমপুৰ, ঢেকিয়াজুলিৰ দৰে আগশাৰীৰ দলসমূহে অংশগ্ৰহণ কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণীৰে ২ এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৫ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৭

ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কেইবাটাও নতুন প্ৰকল্প স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। বিগত দশকটোত ৰাজ্যৰ অৰ্থনীতি তিনিগুণ বৃদ্ধি হোৱা বুলি মুখ্যমন্ত্ৰীৰ দাবী। ৰাজ্যত লোকপিয়লৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকীত আজি দেশজুৰি নেতাগৰাকীক স্মৰণ। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি এছ চি দিল্লী, মণিপুৰৰ এফ চি ৰেংদাই আৰু ইষ্ট বেংগল এফ চি সেনাবাহিনীৰ ফুটবল দলৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। মন্ত্ৰী অজন্তা নেগৰ শিৱসাগৰৰ বানত ক্ষয় ক্ষতি পৰ্যালোচনা। শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধন। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম ইনিংছ ঘোষণা। নমস্কাৰ, বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ভাস্বতী দেৱী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে। লোকসেৱা ভৱনত আয়োজিত বৈঠকত অধ্যক্ষতা কৰি ডক্টৰ শৰ্মাই বিভিন্ন বিভাগৰ বিষয়াসকলৰ পৰা বানত ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে অন্তৱৰ্তী সাহায্য প্ৰদান, বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰসমূহৰ পুনৰুদ্ধাৰ, ঋণ, স্বাস্থ্য আৰু পশু চিকিৎসা শিবিৰ আদিৰ পৰ্যালোচনা কৰে। বান প্ৰভাৱিত পৰিয়ালসমূহে যাতে সময়মতে যাৱতীয় সাহায্য আৰু সমৰ্থন লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ডক্টৰ শৰ্মাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে প্ৰকল্প সদ্ভাৱনাৰ শীৰ্ষক প্ৰশাসনিক ব্যৱস্থাৰ সংস্কাৰৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ জৰিয়তে অসম সচিবালয় আৰু ইয়াৰ অধীনৰ প্ৰতিষ্ঠানসমূহত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ থকা নথি আৰু নীতি সম্পৰ্কীয় গোচৰসমূহ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰা হ'ব। বৈঠকত নিৰ্দিষ্ট ৱেব পৰ্টেলৰ জৰিয়তে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰৰ ক্ষিপ্ৰ সমাধানৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি নিষ্পত্তি নোহোৱা নথিৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অতিৰিক্ত মুখ্য সচিবৰ অধীনত বিভিন্ন বিভাগৰ 10টা গোট গঠনৰ সিদ্ধান্ত লোৱা হয়। ডক্টৰ শৰ্মাই দেশৰ বিভিন্ন প্ৰান্তত থকা অসম গৃহ আৰু ভৱনসমূহৰ সৈতে জড়িত বিষয়সমূহৰো পৰ্যালোচনা কৰে। তেওঁ লগতে উদ্যোগ, শক্তি আৰু পৰ্যটন খণ্ডত বিনিয়োগৰ বাবে অহা প্ৰস্তাৱসমূহৰ অগ্ৰগতি আৰু বৰ্তমানৰ স্থিতিৰ পৰ্যালোচনা কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি শোক দিৱস পালন কৰা হৈছে। 2004 চনৰ 15 আগষ্টত ধেমাজি মহাবিদ্যালয় পেৰেড গ্ৰাউণ্ডত বোমা বিস্ফোৰণত নিহত 13 গৰাকী নিৰীহৰ স্মৃতিত প্ৰতিবছৰে 16 আগষ্টত ৰাজ্যজুৰি এই দিৱস পালন কৰা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ৰ শিশু শিক্ষা আৰু উৎকৰ্ষৰ সাধন কেন্দ্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বন্তি প্ৰজ্বলন, নিহতসকলৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে সংকল্প গ্ৰহণৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য মুৰববী, বিষয়া তথা বিস্ফোৰণত নিহতসকলৰ আত্মীয় স্বজন উপস্থিত থাকে। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো আজি শোক দিৱস পালন কৰা হয়। আৰক্ষীৰ উচ্চপদস্থ বিষয়া তথা বিভিন্ন বৰ্গৰ কৰ্মচাৰী আৰু আৰক্ষীৰ লোকে এই কাৰ্যসূচীত অংশ লয়। সমাজত শান্তি, সামাজিক শৃংখলা আৰু সকলো শ্ৰেণীৰ মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধিৰ হকে কাম কৰাৰ লগতে মানুহৰ জীৱন আৰু প্ৰমূল্যৰ প্ৰতি শংকা কঢ়িয়াই অনা অশুভ শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ বিৰুদ্ধে সকলোৱে শপত গ্ৰহণ কৰে। আৰক্ষী উপ মহাপৰিদৰ্শক প্ৰণৱজ্যোতি গোস্বামীয়ে শপত বাক্য পাঠ কৰোৱায়। অসম বিধানসভা সচিবালয়ৰ সভাকক্ষতো আজি শোক দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সকলোৱে দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাত আস্থা ৰাখি সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰিবলৈ শপত গ্ৰহণ কৰে। আটায়ে বিস্ফোৰণত নিহতসকলৰ স্মৃতিত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত শোক দিৱসত জিলা আয়ুক্ত সৃষ্টি সিঙৰ লগতে অন্যান্য বিষয়া, কৰ্মচাৰী তথা বিভিন্ন বিভাগৰ মুৰববীসকল উপস্থিত থাকে। ডিব্ৰুগড়, শিলচৰ, গোৱালপাৰা, নলবাৰীকে ধৰি অন্যান্য জিলাসমূহতো আজি শোক দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তথা শপতগ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱসত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি অংশগ্ৰহণ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰীগৰাকীয়ে অসমৰ কৃষি ক্ষেত্ৰ তথা কৃষি গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশ্ববিদ্যালয়খনে আগবঢ়োৱা অৱদানৰ শলাগ লয়। অনাগত দিনত ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। এই প্ৰসংগত তেওঁ ৰাজ্যৰ কৃষি বিভাগ আৰু শিক্ষা বিভাগৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ লগতে অতি শীঘ্ৰে 5 কোটি টকা মূল্যৰ অধিক উৎপাদনক্ষম ফল মূলৰ পুলি বিতৰণৰ

0: ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে। অসমৰ ভৱিষ্যত উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ বাবে যুৱ প্ৰজন্মৰ মাজৰ পৰা অধিকসংখ্যক লোক কৃষি আৰু উদ্যান শস্যৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিব লাগিব বুলি তেওঁ মন্তব্য কৰে। সভাৰ পাছতে মন্ত্ৰী হাজৰিকাই বিশ্ববিদ্যালয়খনৰ নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্ম পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে গৱেষণাৰ ফলস্বৰূপে ওলাই অহা নতুন পদ্ধতিসমূহ ব্যৱহাৰিক ক্ষেত্ৰত কিদৰে প্ৰয়োগ কৰা হৈছে তাৰ বুজ লয়। উন্নতজনৰ ধান খেতি, জলবায়ু অনুকূল কৃষি পদ্ধতি, সমন্বিত কৃষি পদ্ধতি তথা জৈৱিক উৎপাদনৰ ব্যৱহাৰ প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকীয়ে পথাৰত বিজ্ঞানৰ সঠিক প্ৰয়োগৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে খেতিয়কসকলক লাভান্বিত কৰিবলৈ বৈজ্ঞানিক গৱেষণা আৰু নতুন প্ৰযুক্তি পথাৰলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এই নিৰ্দেশনামূলক তথা গৱেষণা ফাৰ্মখন গঢ়ি তোলা হৈছে। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ প্ৰসংগত কয় যে তেওঁলোকক সময়মতে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ লগতে ক্ষতিপূৰণ দিয়া হ'ব। কৃষকসকলে যাতে অতি সোনকালে পুনৰ খেতিপথাৰত নামিব পাৰে তাৰ বাবে চৰকাৰে ক্ষীপ্ৰতাৰে কাম কৰি আছে। লগতে বহুল পৰিসৰত উদ্যান শস্য আৰু ৰবি শস্যৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ভাস্বতী দেৱীয়ে।
1: মহিলা আৰু শিশু বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ শেহতীয়া বানত ক্ষয়ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত অংশ লৈ অংগনবাড়ী কেন্দ্ৰসমূহৰ ক্ষয়ক্ষতিৰ খতিয়ান লয়। বৈঠকৰ অন্তত সাংবাদিকৰ আগত শ্ৰীমতী নেওগে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলাত 345টা অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাৰ 495টা অংগনবাড়ী কেন্দ্ৰ পুনৰ নিৰ্মাণৰ বাবে পুঁজি মোকলাই দিছে। মন্ত্ৰীগৰাকীয়ে বান প্ৰভাৱিত অঞ্চলত প্ৰসূতি আৰু শিশুৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বানত ক্ষতিগ্ৰস্ত প্ৰাচীন কীৰ্তিচিহ্নসমূহ নিৰীক্ষণ কৰি শীঘ্ৰে ইয়াৰ মেৰামতিৰ ব্যৱস্থা লোৱা হ'ব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী নেওগে আজি শিৱসাগৰ নগৰত জিলা সমাজ কল্যাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয়ো উদ্বোধন কৰে।
2: মহিলা শিশু উন্নয়ন বিভাগৰ জিলা কাৰ্যালয়টো শুভ উদ্বোধন কৰিলো। গোটেই অসমতে ইতিমধ্যে এনেকুৱা জিলা কাৰ্যালয় 14টা আমি নিৰ্মাণ কৰি উলিয়ালো আৰু 10টা নিৰ্মাণ অৱস্থাত আছে। এই অহা 5টা বছৰত আমি অসমৰ 35খন জিলাতে আমাৰ জিলা কাৰ্যালয়সমূহ আমি নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ম। ইতিমধ্যে মডেল অংগনবাড়ী কেন্দ্ৰ আপোনালোকে দেখিছে যে জিলাখনত ইতিমধ্যে আমি প্ৰায় 250ৰো বেছি কেন্দ্ৰ আমি অনুমোদন দিছোঁ। বানে গৰকা 2খন জিলাই ইয়াত যদি আমি মডেল অংগনবাড়ী কেন্দ্ৰবিলাক খৰতকীয়াকৈ নিৰ্মাণ কৰিব পাৰোঁ, শিশুসকলৰ বিকাশৰ কাৰণে আৰু এটা সুন্দৰ আন্তঃগাঁথনি নিৰ্মাণ হ'ব আৰু যিখিনি অংগনবাড়ী কেন্দ্ৰ ক্ষতিগ্ৰস্ত হৈছে সেইখিনিও এটা সুন্দৰভাৱে নিৰ্মাণ কৰে, তাৰ কাৰণেও মই অনুৰোধ জনাইছোঁ।
1: শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ দেৰগাঁও আৰু বোকাখাট সমষ্টিৰ বান ক্ষতিগ্ৰস্ত কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ডঃ পেগুৱে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থীসকলৰ ওপৰত বানৰ প্ৰভাৱ সন্দৰ্ভত শিক্ষক কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ স্বাভাৱিক শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে এই সময়ছোৱাত দেৰগাঁৱৰ বিধায়ক মৃদুল দত্ত উপস্থিত থাকে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিলত প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ প্ৰস্তুতি চলাইছে। অঞ্চলটোৰ 59টা পৰিয়ালক পৰহিৰ ভিতৰত বাসগৃহ খালী কৰিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগে অন্তিম নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে 2 নম্বৰ নেঘেৰী বিলত প্ৰথম পৰ্যায়ৰ অভিযানত 205টা পৰিয়াল উচ্ছেদ কৰা হৈছিল। ইয়াৰ 59টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে প্ৰথমে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু পিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অৱশেষত গোচৰটোত অসম চৰকাৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাত প্ৰশাসন আৰু বন বিভাগে পুনৰ উচ্ছেদৰ প্ৰস্তুতি চলাইছে। কামৰূপ জিলা মীন বিভাগে সৰু মাছৰ গুৰি খাদ্যৰে দেশে বিদেশে সমাদৰ লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ জিলাৰ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনত শিশুৰ পৰিপুষ্টিৰ বাবে সৰু মাছৰ গুৰি কৰি খাদ্যৰ লগত প্ৰদান কৰি অহা হৈছে। কামৰূপ জিলা প্ৰশাসনৰ নিৰ্দেশত জিলা মীন বিভাগে জিলা শিক্ষা বিভাগৰ সৈতে যুটীয়াভাৱে কৰা এই গৱেষণাত ৰাজ্য চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ পাছতে দেশৰ লগতে বিদেশতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। দেশৰ ভিতৰত তেলেংগানাই প্ৰথমে এই আৰ্হিটো গ্ৰহণ কৰে, শেহতীয়াকৈ আফ্ৰিকাৰ ঘানাই এই আৰ্হিটো গ্ৰহণ কৰিছে। শিলচৰৰ ৰংভৱনত আজি কৈৱৰ্ত সমাজ কল্যাণ মঞ্চৰ উদ্যোগত প্ৰথমখন কেন্দ্ৰীয় কৈৱৰ্ত সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত কৈৱৰ্ত সমাজৰ ইতিহাস আৰু ইয়াৰ সংৰক্ষণৰ বিষয়ে আলোচনা

0: কৰা হয়। তদুপৰি এই সন্মিলনতে কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কৈৱৰ্ত সমাজৰ সামগ্ৰিক উন্নয়ন, ঐক্য আৰু কল্যাণ সন্দৰ্ভত মত বিনিময় কৰে। আজিৰ অনুষ্ঠানত শিলচৰৰ বিধায়ক ডঃ ৰাজদীপ ৰায়, হাইলাকান্দিৰ বিধায়ক মিলন দাস, কৈৱৰ্ত সমাজৰ কেন্দ্ৰীয় সভাপতি ডঃ ৰামকান্ত দাসকে ধৰি আন কেইবাগৰাকীও নেতা তথা 23খন আঞ্চলিক সমিতিৰ সদস্য আৰু বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যত যোৱা 2 আগষ্টৰ পৰা চলি থকা লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা প্ৰক্ৰিয়াৰ আজি সামৰণি পৰিব। কাইলৈ লোকপিয়লৰ দ্বিতীয় পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায়ত চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে স্বগণনাৰ তথ্যসমূহ পৰীক্ষাৰ বাবে ঘৰে ঘৰে যাব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰেৰে লগ ইন কৰি আজি মাজনিশা পৰ্যন্ত অসমীয়া, ইংৰাজীকে ধৰি 14টা ভাষাত তথ্য পূৰণ কৰিব পাৰিব। জনসাধাৰণে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থানো চিহ্নিত কৰিব পাৰিব। তেওঁলোকে তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় দ্বিতীয় পৰ্যায়ত গণনাকাৰী বিষয়াসকলক প্ৰদান কৰিব লাগিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ লোকপিয়লৰ বাবে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। এই প্ৰশ্নসমূহৰ ভিতৰত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ মৰ্যাদাকে ধৰি জাতি সম্পৰ্কীয় প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা আছিল প্ৰায় 3,12,00,000। ইয়াৰ ভিতৰত 1,69,00,000ৰো অধিক পুৰুষ আৰু 1,52,00,000ৰো অধিক মহিলা আছিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
1: সমগ্ৰ ৰাষ্ট্ৰই আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 3বাৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা অটল বিহাৰী বাজপেয়ীৰ 2018 চনৰ এই দিনটোতে মৃত্যু হৈছিল। ৰাজ্যৰ বিভিন্ন ঠাইতো আজি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুবাৰ্ষিকী পালন কৰা হয়। অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অটল বিহাৰী বাজপেয়ীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। বিজেপিৰ মহিৰুগৰাকী কুঁৱৰী শ্ৰী শইকীয়াই কয়,
2: আজি ভাৰতবৰ্ষৰ এগৰাকী অন্যতম জনপ্ৰিয় ব্যক্তিত্ব, যাৰ ব্যক্তিত্ব ভাষাৰে হয়তো বৰ্ণাব নোৱাৰো আমি, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক, প্ৰথমগৰাকী ৰাষ্ট্ৰীয় সভাপতি, পৰম শ্ৰদ্ধেয় অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু তিথি। আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কমিটিৰ তৰফৰ পৰা এইগৰাকী পাতস্মৰণীয় মহান ব্যক্তিলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। আৰু বাজপেয়ীদেৱৰ সমগ্ৰ জীৱন দৰ্শন কৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ অমল উৎস। বাজপেয়ীদেৱ আৰু অসমৰ মাজৰ যি সম্পৰ্ক, সেইটো আমি সকলোৱে জানো। অসম আন্দোলনৰ সময়ত বা তাৰ আগৰে পৰা বাজপেয়ীদেৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহক খুব আন্তৰিকতাৰে কঢ়িয়াই চাইছিল আৰু সমস্যাবিলাকৰ সমাধানৰ কথাও বাজপেয়ীদেৱে চিন্তা কৰিছিল।
1: কাছাৰ জিলাৰ ৰংপুৰ জিৰ' পইণ্টত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত আজি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্যৰ ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো পুণ্যতিথি উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাষ্ট্ৰৰ সেৱাৰ প্ৰতি তেওঁৰ অটল নিষ্ঠা, একাগ্ৰতা, দূৰদৰ্শী নেতৃত্ব আৰু গণতান্ত্ৰিক মূল্যবোধে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত অনন্য অধ্যায়ৰ সৃষ্টি কৰি গৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ শেষত আজি ভাৰতে প্ৰথম ইনিংছত 9 উইকেটৰ বিনিময়ত 460 ৰাণ সংগ্ৰহ কৰে। গল আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দেৱদত্ত পাল্টিকালে 17 ৰাণ অৰ্জন কৰে। কে এল ৰাহুলে 82 আৰু ধ্ৰুৱ জুৰেলে 51 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ হৈ প্ৰভাত জয়সূৰ্যাই 4টা উইকেট দখল কৰাৰ লগতে কেশৰা নোৱানথাই 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে আজি প্ৰবল বৰষুণৰ বাবে প্ৰথমাৱস্থাত খেলখন বিঘ্নিত হোৱাত ভাৰতে ভোজন বিৰতিৰ পাছত কালিৰ 2 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 288 ৰাণৰ পৰা আজিৰ খেল আৰম্ভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানপীড়িত লোকৰ বাবে চলি থকা সাহায্য, পুনৰ সংস্থাপন আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা। 2004 চনৰ 15 আগষ্টত ধেমাজিত বোমা বিস্ফোৰণত নিহত 13গৰাকী নিৰীহৰ স্মৃতিত আজি ৰাজ্যজুৰি শোক দিৱস পালন। ৰাজ্যৰ 50খন মহাবিদ্যালয়ত কৃষি বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ আহ্বান। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ দ্বিতীয় দিনা আজি ভাৰতৰ 460 ৰাণত প্ৰথম